0: বালবালিকালয় লাগু ঔষধ দুৰুপয়োগ কৰি দেখুৱাই
1: লাগু ঔষধ সামাজিক অপৰাধ হ কোনো কসৈলী প্ৰয়োগ নগৰ বাল বালিকালয় লাগু ঔষধ প্ৰয়োগ টাড়া ৰাখ বাল বালিকাক সংগত ধ্যান দি লাগু ঔষধ হুনে হানি কানুনী পৰিণাম বাৰেমা জানকাৰী দি বাল বালিকাস নিয়মিত সংবাদ কৰ বাল বালিকালয় ঘৰ মায়া সময় দিনে গৰ বিদ্যালয় জীৱন উপযোগী শিক্ষা দিনে গৰ বাল বালিকাক সকাৰাত্মক গতিবিধি প্ৰোৎসাহন গৰ
2: আন্তৰিক মামিলা তথা কানুন মন্ত্ৰালয় উচ্চ প্ৰদেশ দ্বাৰা জনহিতমা সাৰি সন্দেশ।